0: বেলা ১২টা ও রাত ৭টা ১৫ মিনিটে। এছাড়া রাত ৯:৩০টায় আবারও হিন্দি ছবির গান শুনবেন একক শিল্পীর কণ্ঠে। বিভিন্ন শিল্পীর কণ্ঠে গজল শুনবেন বেলা ১১টায়। বেলা ১১টা ৩০ মিনিটে অনুষ্ঠান আমার কথা, এতে নিজের কথা বলবেন শ্রাবণী দেবরায় গঙ্গোপাধ্যায়। এরপর শুনবেন শর্মিষ্ঠা দাস ও দেবার্চনা স্বামীর পরিবেশনায় লোকগীতি। দুপুর ১টা ৪০ মিনিটে লোকগীতির শিল্পী স্বাগত। এছাড়া রাত ৮টায় মাটির গান অনুষ্ঠানে আবারও লোকগীতি শুনবেন উত্তমা পাল ও সম্প্রদায় পরিবেশনায়। মহিলা মজলিস বেলা ১২:৩০টায়, গীতের শিল্পী মান্টি পাল দুপুর ২:৩০মিনিটে। অরিন্দ চক্রবর্তী পরিবেশনায় ভজন দুপুর ২:৪৫মিনিটে। বিকেল ৫:০৫মিনিটে মরিপুরী অনুষ্ঠান, ডিমাসা অনুষ্ঠান বিকেল ৫:৩৫মিনিটে। যুববন্ধুদের জন্য প্রচারিত অনুষ্ঠান যুববাণী সন্ধে ৬:১৫মিনিটে। সন্ধে ৬:৪৫মিনিটে চাষাবাদের কথা। রাত ৮:৩০মিনিটে ওস্তাদ বিসমিল্লাহ খাঁ ও সম্প্রদায়ের পরিবেশনায় শুনবেন সানাই বাদন। রাত ৯:১৫মিনিটে দিল্লি কেন্দ্রে প্রচারিত অনুষ্ঠান স্পটলাইট। কয়েকটি বিশেষ অনুষ্ঠান সম্পর্কে আপনাদের আবারও জানিয়ে দিচ্ছি। বিকেল ৫:০৫মিনিটে মণিপুরী অনুষ্ঠান, ডিমাসা অনুষ্ঠান বিকেল ৫:৩৫মিনিটে, যুববাণী সন্ধে ৬:১৫মিনিটে, সন্ধে ৬:৪৫মিনিটে চাষাবাদের কথা। এতে বৈজ্ঞানিক পদ্ধতিতে উচ্চ ফলনশীল ধান চাষ নিয়ে বলবেন মনতোষ রায়। রাত ৯:১৫মিনিটে দিল্লি কেন্দ্রে প্রচারিত অনুষ্ঠান স্পটলাইট। আজকের অনুষ্ঠান পরিচিতি শুনলেন আকাশবাণী শিলচর। এখন দিল্লি কেন্দ্র থেকে প্রচারিত প্রথমে সংস্কৃত ও পরে হিন্দিতে সংবাদ শুনবেন।
1: ডক্টর গণেশ হেগড়ে। अथ वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी अद्यारभ्य यूएई, नेदरलैंड, स्वीडन, नार्वे, इटलीति देशानां षड् दिवसीय यात्रायां भविष्यति। पञ्चदेशयात्रायाः प्रथमपदे अद्य श्रीमोदी यूएई देशं गमिष्यति, यत्र सः राष्ट्रपतिना शेख मोहम्मद बिन जायद अल नह्यान इत्यनेन सह मिलिष्यति। द्विपक्षीय विषयेषु विशेषतः ऊर्जा सहकार्ये तथैव परस्पर हितस्य क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च द्वौ नेतारौ विचाराणाम् आदान प्रदानं करिष्यतः। मेलनमिदं ऊर्जा सुरक्षा विषये केन्द्रीकृतं भविष्यति इत्यपेक्षा वर्तते। प्रधानमन्त्रिणा श्रीमोदिना प्रोक्तं यत् अस्मिन् वर्षे भारतस्य अध्यक्षतायां ब्रिक्स इति बहुदेशीय संघः बहुपक्षीयतां सुदृढं कर्तुं, सतत विकासं प्रवर्धयितुं, आर्थिक शक्तिं प्रवर्धयितुं, अधिक समावेशीय विश्वव्यवस्थायाः निर्माणार्थं च मिलित्वा कार्यं करिष्यति। ह्यः नवदिल्ल्यां ब्रिक्स देशानां विदेशमन्त्रिभिः प्रतिनिधिमण्डल प्रमुखैः सह संवादं कुर्वन् श्रीमोदी अवदत् यत् उदयमानानां अर्थव्यवस्थानां मध्ये सहकार्यं प्रवर्तयितुं वैश्विक दक्षिणस्य आकांक्षाणां विकासाय च ब्रिक्स संघः महत्वपूर्ण मञ्चरूपेण उद्भूतः वर्तते। केन्द्र सर्वकारेण उक्तं यत् देशे पर्याप्तं असंस्कृत तैलस्य एलपीजी इति द्रवीकृत अनिल ईंधनस्य प्राकृतिक अनिलेंधनस्य च उपलब्धतां सुनिश्चेतुं प्रभावी पदानि गृहीतानि सन्ति। ह्यः नवदिल्ल्यां अन्तर्मन्त्रालयस्य वृत्तान्तस्य समये पेट्रोलियम प्राकृतिक अनिल मन्त्रालयस्य संयुक्त सचिव पदा